0: आं आस्थाखाय खोनानानै नोंनि आस्थाखाय गबगो खानारि मायाबोखौ बयदिनि नों खानारिरो माने आं बेलायखाय नोंना हामबाय मारोबोखौ
1: बेलाय बेलायखाय
0: हामबाय बेलायखाय हामबायबोखौ अ गानां गबग सुखाबोखौ गायसाफोन खानारि माया
1: हाजा
0: इ बुखौ दिनै आं बेलायखाय नोंना हामबाय मारो सुखाबोखौ
1: बेलायखाय हामबाय बेलायखाय हामबाय
0: गेटै कैसा एफएम एफएम बक इलिसनारों तंना ताखौ कामनि नबो बेलायखाय सुरि होइसन खानि बजे जागा तं बबिन फला खासाङै तंथन
1: बे
0: आं खलमुङा फरबोना बुखौ
1: आव आव
0: दिनै कक्षाय कथमारावनो हालका मा पान्डाराव खोनाखाय बोसो सोरोंनानै दं बुखौ आं फाहासो कक्षरै आब'
1: आव
0: इयासो खोनाथाव खोनाथाव बे दिनै फुङाय मोन हालका मा बिनि कक्षाय खोना ओइ दाम दोनो हायनि थांखा बुखौ खा खामानायाबो न
1: आंखाय बिनि खांसो खोनाय दंसौ आबाहाय नै
0: खोनाथाव बुखौ जों खरां
1: बिनि खरां ए बिनि खरांआव गायसाबो खोनाथाव गायसाबो दं बकक सामानै दा सरब सरब सौ कक न बिनि कक सामानै दारि कमा बेलायखेनो सरब सरब खे ब खोनाथ खे कक सौ कक काहाम काहाम ब सौ आव बखौ दसारि हामबाय हामबाय दसारि
0: গায় বনানো কাকা বকানো হাত হাত দেখে আদর খাই কই রানি কাহন আত খামপলারি কাহন কক থাকা হন বন কানাদি রগ্রে কাহন যে বিনি টংমাতা বুকুম বব রান্ধি যে করে জানো যে বিন মামানে বব না আদর খাইকা তাই আপুর গায়ে সাকাবো মাইজাই খানি রকম গাবো গাই নি নগছে মাইজান রকম আং মাইজালি আর রকম হি সাদি সাদি নি সাবো গায়ে আপুর গাই কোতাম খাইকা হ্যাঁ আপুর যুগ থাকা তা তো আকো মারুম করে হিকায় ও গোন্দাং কি সাথে ওই না দিন
1: আপুর
0: গায়ে দাম খাই যাহিম বিন অপর্ণ সুগাকে সিজনে রেখো বুকো আপুর আপুর গায়ে অপরি ফাইল ফাইকা তো ফাইয়ে এবার না তো মাই মাইরুম কিছু তাকে তলা কব গরম কাবা মাইতে পুঙো ফাইকা হ্যাঁ আবার রতন
1: গায়ে
0: আপুর গায়ে নিয়ে তো কলাইছা বউ তো কোকা আপুর জন্য বত করিছা আপুর কা মাইতা লাইছা বউ মাইতা লাইছা গাছ কলাইছা আরে না খাতি করনি গায়ে আপুর গায়ে বরিমা বরিমা আম বয়ান নগ থাকে অন্য সাল থাকা নেই সাবো তারপর গায়ে
1: খাওই রূপসিতারানো চিকন চিকন কথমা বসা কক্লব ককটাং রগ ব্যবহার কন যত বরক ন যত সৈনাই রক ন মূসাইয়া মূসা